खनाई तनाई थकू ते बिखुर संग नरक न चिनी पांडा खनामा बाके हम बाया फरोताई हाय न हाय तब बुक न चिनी ओ पांडा खनाना नी बाके ट्यून खलाई जत थकू ते बिखुर संग न हाय न हाय लाम सको दिने नी ओ पोंगदी पोर जरानी एफएम उज्जैन धनी कोक पर पांडा ओ असुक जरा चें एलएम कुरंग पांडा खनालाई तोंग मनी बिरलाल ते बिरलाल जमातिया खरसा दचप करंग बबाई कोक सालाई मुंग বিনি কক সালাইমং বিশিংতে যেন সাবিমান খা বিনি রেজাবমং বিনি সামং তাই ব রেজাবমং এবা হুকুমনতি বাহিকে সামং রকলাইতং আবাহিকে নো শিকলা চালাই রক ও কক সালাইমং বিশিংতে গবাং মা খাও কক বাচা জাগে মানু অবনুচি নাহারমং যে সকাঙ্গ জি খালাই থাকাই রক বরক তামু খালাই থাকা তাই বরক তামু খালাইতং বরকনি সামং তাবুক নি শিকলা বসং ন বাহাইকে খা বাচা রুই দং বাহাইকে খাওয়াতে সে ফান রুই দং আবন ওখা জেনে না হারমং আবন চেং বসকাং নি ও কতাল বসং রকন রুই কালাংনানি লাম সওই ফুনগুই কালাংনানি অবন চিনি খালাই থাই